ওয়েল লিসনার্স কেন এতিয়া শুনিব আপোনালোকে আকৌ কুমাৰ শানু আৰু অলকা ইকনিক লিখা ৱাজতে ফিল্ম আছে বৰসাত গীত লিখা হৈছে শামীৰ আৰু মিউজিক দিয়া হৈছে নদীম শ্ৰৱণ আৰু সময় 10 বজি হোৱালৈকে শুনিয়া হ'ব ট্ৰাফিক আপডেট

0: from the sowing to our pots ina ahina to utula preparation to kiniga bunai itulaga opode ami han laga listeners karne all the basic steps share kuri dibina
1: আচ্ছা আনি শিলা দো ইনি সিম্পলি আজে কবুলি দো আৰু হোল ইয়াৰ বি নি হাৰ্ভেষ্ট গ্ৰো পাৰে দে হোলি বি বেষ্ট মান্থ টু মে টিল ছেপ্টেম্বৰ দিও হাৰ্ভেষ্ট গ্ৰো লে না আৰু কিলি এইটো লা মান্থি আছে বুলি দো এইটো টাইম দি হেল্থি ওলাই কিলি লি দো তেন্তা টাইম দি দো এইটো কুচু বাদ বি চুটো থাকে আৰু আনি শিপানা বুলি লা দো ফ্ৰেছ মেজাৰ্ড না এইটো লা পাতাহে ওলাব লাগে ইনিয়া আছে দে তো মে আৰু ছেপ্টেম্বৰ তাক দিদো বেষ্ট থাকে এইটো লা না আৰু এইটো টাইম দি ইটো সানলাইট কান বি ইনু গরম দেখে তো এইটো কারণে না গরম টাইম দিয়ে তো ফার্মেন্ট করা হে পাল আছে
0: ওইটো ফার্মেন্টেশন প্রসেস তো ফায়ার প্লেস তে রাখিব না এনি একটা লোকেশন প্রপার ড্যাম্প ডার্ক রুম নলিবি সেপারেট রুম একটা রাখি না কিনে আছে
1: আচ্ছা এইটো ফার্মেন্টেশন কারণে বি না সাপা চাকা একটা দিয়ে রাখিব দে আর এইটো ব্যাগ দি না ব্যাগ দি নইলিবি একটা কন্টেনার দি না এইটো ফার্মেন্ট করার আর ডাইরেক্ট সানলাইট না দিব লাগে
0: ওকে
1: আচ্ছা আনিশিলা তো কিনা পানাই এইটোলা প্রসিজার অল্প স্টেপ বাই স্টেপ কই দিব দে কিলি বুলি তো পিছি মানুহ নাজানি তো কালা এইটোহে ঠিকে আছে তো না চাবলি তো ইমান বিয়া হলিবি টেষ্ট তো পালো লাই না তো এইটো কারণে এইটো আনিশি তো স্টেপ বাই স্টেপ কলি মুঞ্জা তো ফার্স্ট এইটো ইয়াম না এইটো কুচু পাতা তো কাটিব এইটো মে তো সেপ্টেম্বর দি হার্ভেস্ট কোয়া নিচিনা মে তো সেপ্টেম্বর দি হার্ভেস্ট করাই পাল আছে দে তো কাটিয়া টাইম দি বেশি মানুহ মিস্টেক করা তো স্টেম লগত ইকিলত কাটি না ইয়া কৰি দে কোনোবাটো না হলিবি কাটিয়া টাইম দৰ ষ্টেম পৰা অলপ ওৱান অৰ টু ইঞ্চ না উঠাই কিনে কাটিব ইনা হলিটো তাইলাৰ ৰুচিটো নাথাকেই যায় বেছি হাৰ্ড নি পাউণ্ড কৰা টাইম দি না মেহেন কৰা টাইম দি এইটো আচান হৈ যায় সেইটো কাৰণে অলপ ইনা কাটিব এইটো বেজিকে কাটি কিনে ভাল ভাল চাফা কৰি কিনে চাফা আছে বুলিতো এনেই পানী নাচুলিবি হৈ যাব এইটো কাৰণটো না হলিবি লেতেৰা আছে বুলিতো চাফা কৰিব পানীটো ভাল ভাল ষ্ট্ৰেণ্ড কৰি দি না ভাল ভাল বিলাই দিব আৰু একটি নিচিনা এইটো পানীটো যাব দি কিনে এইটো ফাৰ্মেণ্ট কৰা লা প্ৰচেছতে এইটো পেক একটা দি তালি দিব নহ'লে এইটো এয়াৰ টাইট কণ্টেইনাৰ দি না তালি দি না এইটো চাফা জেগা একটা দে আৰু ডাইৰেক্ট ছানলাইট নালাগে দে এইটো লৈ না আৰু ৰিনি দে দিবি নহ'ব লাগে পানী কিৰা লা জেগা নহ'লে বি এনেই পানী পিঠা লা জেগা এনে বি নহ'ব লাগে জেগাটো না ড্ৰাই প্লেচ একটা দে এইটো ফাৰ্মেণ্ট কৰিলে দিব এইটো ফাৰ্মেণ্ট কৰিবলৈতো ফাইভ ডেইজ বি লাগে কেতিয়াবাতো ওৱান উইক বি লাগে দে তো এনেয়া ফাৰ্মেণ্ট কৰি ৰাখিয়া টাইম দে জাগা চবটো চাফা কৰি নাৰাখিব লাগে এইটো বিজুলি আফটাৰ ওৱান উইক কুলি কিনে চাইলিতো কুচুলা পাতাটো অলপ য়েল্লোৱেষ্ট থাকি দে তো ইনা হৈছিলেতো এইটো ফাৰ্মেণ্ট হৈছে ইনা জানি যাব বেছি তিৰিবি নাৰাখিব আৰু এইটো ফাৰ্মেণ্ট হোৱা পিছত য়েল্লোৱেষ্ট হৈছে বুলিতো এইটো ৰেডি দি পাউণ্ড এইটো তাই ঠিক চিমেন কৰিব না এইটো পইলা পইলা তো এইটো কৰি লগা মোৰ পেষ্টটো জ্বলাই দিছে এইটো ডাঙৰ না তাতে পাউণ্ড কৰিব কোনোবা তো এনেই মহান আজিকালি তো এনেই মেচিন আছে ওনা মেচিন দিবি এনেই কৰি হ'লে বি টেষ্টটো পাল নোলাই এইটো কাৰণে হাত পৰাহে মেনুৱেলি না এইটো পাউণ্ড কৰাহে পাল আছে এইটো বিজিকে পাউণ্ড কৰা বিজিকে এইটো বানানা লিভছতে এইটো ঠিক চিৰেপ কৰিব আৰু ৰেপ কৰি কিনে তাইকে ভাল পৰা পান্তি কিনে না চিকিউৰ কৰি কিনে একদিন এইটো কিবা কৰ না এইটো তাইলাৰ ওপৰতে হেভি অবজেক্টছ নুলিবি পাতৰ এনেই একটা পৰা এইটো তাইলাৰ ওপৰতে ৰাখিব চ' আৰু একটাটো চিন্তা বনাব লাগে এইটো পাল চিৰেপ কৰি কিনে তাইকে জোঙা একটা এনেই পেম্পলা পৰা শ্বাৰ্প কৰি না জোঙা কৰি না অলপ চিন্তা চিন্তা না পোক কৰিব লাগে কিলি পোক কৰে বুলিতো তাইলা এইটো পানী ওলাই তো কুচু পাতা পৰা না এইটো পানীটো নলাইছো বুলিতো কুচিলি লাগে এইটো কাৰণে কুচিলি নালাগে বুলি কাৰণে তাইলা জুচটো এক্সট্ৰেক্ট কৰিব লাগে এইটো কাৰণে এইটো চিন্তা বনাই কিনে এইটো ওপৰতে পাতৰ নুলি হেভি অবজেক্ট এটা ৰাখিলেতো তাইলা জুচটো পূৰা ড্ৰেইন কৰি দিব হ'ল দে এইটো ইনিয়া ৰাখিব ওলাই কিনে এইটো আৰু ৰাতি দি হলিবি এছ দি না জুই জ্বলাই কিনে এছ দি ৰাখিব দে ভিতৰ দিনা আৰু এইটো এছ দি ৰাখিয়াতো কোনোবা বাৰু ঘূৰি বাৰ বি জ্বলাই কিনে এইটো জুই জ্বলাই হলিবি কোনোবাটো আৰু তাইলা টপ দি এইটো এছ তালিয়া বিজিকে আৰু চটাচ বি তালে ইনিয়া বি ইনাৰ না অন টপ অফ দেট এইটো জুই জ্বলাই দে দে ইনিয়া বি কৰি হলিবি এইটো তাইকে ইনিয়া এছ দি এইটো কিবা কৰা টাইম দে এইটো ৱাৰ্ম কৰি দিয়া টাইম দে ভালচি মনিটৰ কৰিব লাগে এইটো মনিটৰ কৰা নাই বুলিতো জুলি যায় ভিতৰ দিনা আৰু জ্বলাটো এনেই বি বিয়াহে থাকে চব্জিখন জ্বলাবি না টেষ্ট পাল নাথাকে এইটো কাৰণে এইটো পাল আছে মনিটৰ কৰি কৰি না না এইটো ইনিয়া কৰি কিনে

0: Well, my dear friends, আমি এখানে গোটা নেক্সট কলার থাকি আছে। হ্যালো হ্যালো
1: হ্যালো,
0: হ্যালো, কোন কই আছে?
1: রঘুবলে মেথা।
0: আচ্ছা, রঘুবলে মেথা কিনিকা আছে?
1: ভালো আছে। এই তো মই মন্টিয়া আর বাইকান মন্ডালা অ্যাডভাইস একটু ডিটেইলস কি আছে ওলেজি আমি না হিসাব করে তো এইটো ইমেকা কৈছে বোলে মানুহৰ মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যাব নেকি ইমেকা না ইমেকাটো কম কল কৰোনা লাইন পাব এইটো চবচে ভাল হ'ব নেকি
0: য়েছ য়েছ এনেকুৱাহে কৰি থাকি আছে
1: নহ'লেতো মন্দিৰ আৰু বাগান মন্দাৰ নিচিনা হ'লেতো হয় খান্দি মিছ আণ্ডাৰষ্টেণ্ড হ'ব কোনটো এৰিয়া বা কোনটো এৰিয়াত দিব না
0: ঠিক আছে, আপুনি লগা কনচাৰ্ণ শ্বেয়াৰ কৰি কৰিয়াৰ কাৰণে খুচি পাই আছে। আৰু
1: কোন লাইন পাব এইটো লাগি আৰু লাইক লটাৰী চিষ্টেম হিচাপে
0: যায় ঠিক আছে ঠিক আছে তো এনেকুৱাহে কল কৰি থাকি আছে
1: কোন দি কনফিউজ না পাব
0: য়েছ য়েছ
1: লাগ ভাল হ'লে পাব লাগ নাথাকিলে চাৰ্জো নাপাব
0: ঠিক আছে। আজি ইমান লাগ ভাল বা আপুনি লগতে কথা পাতি আছে মই বি খুচি পাই আছে। আৰু আজি কি কাম কৰি থাকিছে ডিমাপুৰ কেনেকুৱা থাকিছে আজি ঠিক আছে, তো এইটো খুশি খবৰ লগতে কোনটো গীত শুনিব মন যায় আছে আজি?
1: বৰসাতকে পানী না এটা গানা আছে নহয়,
0: ফিল্ম লগা নাম মই আপোনাৰ ফিল্ম লগা নাম কোৱা নাই গলে মই এইটো বিচাৰিব নাপাৰিম।
1: বৰসাতকে পানী কি বৰসাত কোনি গে
0: বৰসাত মই চাই আছে বৰসাত কা পানী বৰসাত কে দিন আয়ে কৈ কিনে এটা আছে। আচ্ছা ঠিক আছে,
1: হিন্দী গানা হিন্দী মই ফেমিলিয়াৰ নাই
0: আচ্ছা আচ্ছা হলিও আপুনি আকাশবাণী কোইম্বাটুৰ টিউন

0: Well, my dear friends, আমি এখন লগতে নেক্সট কলাৰ থাকি আছে। হেল্ল'
1: হেল্ল'
0: হেল্ল' হু ইজ কলিং?
1: হেল্ল' ছাৰ নমস্কাৰ।
0: হেল্ল' নমস্কাৰ, কোন কৈ আছে?
1: ধেমাজী আসাম জুনাই মেচাকি চাপৰ পৰা বিমল বসুমতাৰী।
0: অ'কে, বিমল বসুমতাৰী প্ৰকাশে স্বাগত কৰি আছে। আৰু ডিমাপুৰতো পানী গিৰি আছে কৈ আছে, তাতে বাৰিষ হৈ আছে নে নাই?
1: হয় ছাৰ, আমাৰ ধেমাজিটো বাৰিষটো পৰিছে, অথনি অলপ অলপ পৰিছে, ৰাতি পৰিছে।
0: আচ্ছা,
1: দিনটো অলপ অলপ পৰি থাকিছে।
0: আচ্ছা, আজি লগা কাম কেনেকুৱা থাকিছে দোকানত?
1: আজি ছাৰ ভালে আছে, দোকানৰ পৰা আহিছো, এতিয়া ঘৰত আহি ফোন লগাইছো, ফোন লাগি গল। এতিয়া বহুত দিন হৈছে ছাৰ, ফোনে পোৱা নাই, লাইনে পোৱা নাই, আজি পাইছো।
0: নাই, আপুনি লগতে মই অলপ আগতেহে কথা পাতিছো নহয়? ঠিক আছে, তো এইটো খবৰ ভাল। লগতে কোনটো গীত শুনিব মন যায় আছে ক'ব? ফিল্ম লাগে
1: না ছাৰ, মই মিশন কাশ্মীৰৰ পৰা গীত এটা শুনাই দিবি।
0: মিশন কাশ্মীর? ওকে, কোন বলা গীত?
1: অলক কবিশন স্যার,
0: বম্ব্রো একটা আছে, চুপকে সে সুন একটা আছে, ধোঁয়া ধোঁয়া একটা আছে, মাফ করো সরকার একটা আছে, রিন ফাশ মাল একটা আছে, সুচো কে ঝিলোগা একটা আছে, আর সোজা ঝান্ডা একটা আছে। কোন গীত
1: স্যার? এটো বগাড়িয়া বম্ব্রো। বম্ব্রো তো
0: ওকে, বম্বাৰো। আৰু কোনবা গীত ডেডিকেট কৰি দিব মন আছে?
1: হয় ছাৰ, আমাৰ আছে ফাইকন মুণ্ডা, অনিল বসুমতাৰী, অঞ্জলি বসুমতাৰী, সুনীতা বসুমতাৰী, ৰমেশ পাত্ৰ, লক্ষবীলা মিঠা, ৰমেশ প্ৰজাপতি, অঞ্চলা বসুমতাৰী, পূৰণ বৰ্মা, অবিনাশ, হিতেন্দ্ৰ দাস, গগন্দ ৰংটি, গল্ডি, পূৰণ বৰ্মা।

0: si Kari Rengpi, Bhagwan Singh, Rakesh.
1: Okay.
0: Dibasu Hazirika, Aro Lokote Apnako, sir.
1: Oh, thank you so much. Aro Bimal Basumatri mo ekta khota hoti ba apne ke? ধিমাজি মানে এইটো আপুনি গোলাঘ মানে গুৱাহাটী যাইলে ধিমাজি আৰু গুৱাহাটী কিমান দূৰত থাকি আছে ডিষ্টেন্স?
0: আমাৰ পৰা ছাৰ আমাৰ ইয়াৰ ধেমাজি আমাৰ জোনাই পৰেতো জোনাইৰ পৰা আমাৰ ইয়াৰ পৰা গধূলি গ'লে ৰাতিপুৱা মৰ্ণিং তাত চাৰিটাত পাই গৈ চুপাৰত গ'লে
1: আচ্ছা
0: লাগি যায়
1: ধিমাজি ওচৰত আৰু টাউন এটা ক'ব নাম কিবা
0: ধেমাজি ওচৰত ছাৰ কিবা চিলাপথাৰ আছে গুৱামু আছে
1: আচ্ছা শিলাপথাৰ কুৱামুক আচ্ছা ঠিক আছে তো আপুনি খান মানে কিবা এটা ডাঙৰ টাউন দি যায় আছে বুলি কোনটো জেগা দি যায় মানে গুৱাহাটী যাৰ পৰা ডিব্ৰুগড় যায় ওচৰ আছে নহয় ঠিক আছে বিমল বসুমতাৰী কথা পাতিছে ভাল লাগিছে এতিয়া শুনিব আপুনি ৰিকুৱেষ্ট কৰিব লাগে কি দে
0: ধন্যবাদ
1: তো মাই ডিয়ার ফ্রেন্ডস আমি খান লাগা রেগুলার লিসনার বিমল বসুমতারি ধিমাজিবরা তাই রিকুয়েস্ট করে লাগা গীত আমি খান শুনি হব মিশন কাশ্মীর ফিল্ম রা শঙ্কর মহাদেবন আর জসপিন্দর নারুলা অবস্থে মিউজিক দিছে ঈশান নৌরানি লিরিক্স রাহাত ইন্দুরি পাই নাম লস অফ ইডিটিকেট কুই দিয়েছে শুনি কিনা এনজয় করবি।

0: 1956 sal Akashvani naam loikina bishi dangor hoise aji din Akashvani para 591 stations cholai ase India laga 98% punchi ase aro 23 bhasha aro 146 dialects broadcast kuri ase bahujan hitaya bahujan suk khaya laga nobel ideals logot jorigina AIR laga news services division para desh manukhan sob karne khobor aro views khan 24/7 dibole kuri ase aro radio broadcasting de sobse uncha professional ethics aro standards rakhibole kuri ase Nagaland Governor Nand Kishore Yadav para sob Akashvani family khan ke tai khan laga 90th anniversary tai laga মন খুশি সালাম জানাইছে এক্সতে একটা খবরে গভর্নর বড় খুশি কি আকাশবাণী তো 9 ডেকেডস তক দেশ লাগা একটা ভরসা কুরিয়া আওয়াজ এনেগা থাকি আছে যিন্তু বড় দেশ লাগা দুনি থাকিয়া কালচারাল আর লিঙ্গুইস্টিক হেরিটেজ বাঁচাই কিনা মানুখানকে খবর জানাই কিনা শিক্ষা দি কিনা আর এন্টারটেইন করি কিনা আহি আছে তাই খুশি কি মানুখানকে সেবা করি বলে আকাশবাণী পরা মেহনত করিয়া আর আলাগ আলাগ মানুখানকে মদত পুঞ্চা বলে মেহনত করিয়া তো ইন্ডিয়ান ব্রডকাস্টিং লাগা একটা মজবুত পিলার এনেকা দেখাই আছে গভর্নর পরা উমিত করে জানাইছে কি আকাশবাণী পরা আহিয়া সাল সময় মানুখানকে ইন্সপায়ার করি বলে মিলা বলে আর তাগত করি বলে পারিব চিফ মিনিস্টার নিফিরিও পরা দেশ পুরাকে সেবা করি কিনা আকাশবাণী পরা 90 ইয়ার্স পুরা কোরিয়া ওপর খুশি পা সালাম জানাইছে এক্সতে বাদ করি কিনা তাই খুশি কি পুরানা জমানা পারা আকাশবাণী পারা দেশ পুরা মানুখান কারণে খবর জানাইছে শিক্ষা দিছে আর মিলাই দিছে তাই খুশি কি ব্রডকাস্টার্স খান পারা লোকাল আওয়াজ খান ডাঙর অডিয়েন্স লগত পৌঁছাই দিছে আর আইডেন্টিটি ওপর দেশ লাগা মিলি কিনা থাকিয়া ভাবনাও মজবুত করেছে চিফ মিনিষ্টার পারা আর আকাশবাণী পরিবার খানকে বাল প্রার্থনা ভাগ করেছে এইটো আকাশবাণী কইমা পৰা আপোনাকে খবৰ দিয়া আছে তাজা খবৰ কাৰণে আপুনি খান এক্স হেণ্ডেলছ এ আই আৰ নিউজ এলাৰ্ট আৰু এ আই আৰ আণ্ডাৰস্কৰ কইমাতে ফ'ল' কৰিবি আপুনি খান এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল এ আই আৰ নিউজ কইমা দিবি শুনিব পাৰিব ৱেলকাম বেক আপুনি খান শ্যাম লগা খবৰ শুনি আছে চিফ মিনিষ্টাৰ নিফিৰিঅ' পৰা আজি দিন ডিমাপুৰ ডিষ্ট্ৰিক্ট লগা তলবিতে ষ্টেট ইণ্ডাষ্ট্ৰিয়েল এৰিয়াতে ইনকিউবেশ্যন চেণ্টাৰ ফৰ ফুড প্ৰচেছিং ইনগ্ৰেট কৰিছে তাৰ পৰা আৰু চুমুকী ডিমাতে ইনকিউবেশ্যন চেণ্টাৰ ফৰ এণ্টাৰপ্ৰেনৰ্ছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এট ইণ্ডাষ্ট্ৰিয়েল গ্ৰথ চেণ্টাৰ গণেশ নাগাৰ টুইনচাংতে ইনকিউবেশ্যন চেণ্টাৰ ফৰ ফুড প্ৰচেছিং আৰু মগকচুন লগা লংনাগতে মডাৰ্ণ এগ্ৰিকেশ্যন চেণ্টাৰ ইটো তিনিটা প্ৰজেক্টছটো ইনগ্ৰেট কৰিছে ইটো চেণ্টাৰ খানটো এছ এ এছ চি আই প্ৰগ্ৰাম ভিতৰতে বনাইছে আৰু স্মল স্কেল ইণ্ডাষ্ট্ৰিজ তগত কৰিবলৈ আৰু এগ্ৰি বেছড ইকনমিতে ভেলু এডিশ্যন বঢ়াবলৈ কাৰণে ধ্যান দি আছে ইনগ্ৰেল প্ৰগ্ৰামটোৱে বাদ কৰি কিনে শ্ৰীৰিঅ' পৰা কৈছে কি নাগালেণ্ড মানুহখন লগা 70% এগ্ৰিকালচাৰতে উমিত থাকি আছে আৰু ফুড প্ৰচেছিং পৰা ষ্টেটে ইণ্ডাষ্ট্ৰিয়েল উন্নতিৰ কাৰণে সবচে লাগিয়া ৰাস্তা দেখাই আছে
1: of Naga populace are farmers and therefore we have to emphasize on agricultural products. This is our potential because we cannot set up big industries. To set up a big industries you have to bring in raw materials from outside the state. Then the transport cost, the production cost and competition in market and competition in the rate. Therefore the most viable is small-scale industries and one particular is the food processing.
0: চিফ মিনিষ্টাৰিঅ' পৰা ফাৰ্মাৰ্ছ খানকে মদত কৰিবলৈ ওপৰ দৰকাৰে জনাই কিনা কৈছে কি এইটো নতুন চেণ্টাৰ খান মিডলমেন ওপৰ উমিত কৰিয়া কমতি কৰি কিনা প্ৰডিউচ খানকে ডাইৰেক্ট ফাইদা আনি দিব তাই আৰু কৈছে কি ডিষ্ট্ৰিক্ট লেভেল প্ৰচেছিং ইউনিটছ পৰা ৰিজন স্পেচিফিক ক্ৰপ চেলেকশ্যন আনিবলৈ পাৰিব শ্ৰীৰিঅ' পৰা আৰু য়ুথ খানকে স্কিল ডেভেলপমেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ আৰু ছেল্ফ এমপ্লয়মেণ্টে মৌকা উঠাবলৈ অনুৰোধ কৰিছে চিফ মিনিষ্টাৰ পৰা আৰু নাগালেণ্ড লগা ফাৰ্টাইল মাটি আৰু ট্ৰেডিশ্যনেল জ্ঞানতে ৰাখিয়া এতিয়া এটা ছাষ্টেইনেবল এগ্ৰিকালচাৰেল আৰু ইণ্ডাষ্ট্ৰিয়েল ইক'চিষ্টেম বনাবৰ কাৰণে মিলি কিনা কাম কৰিবলৈ মাতিছে Dimapur de minor ekjon laga alleged sexual assault mamla logot jorigina police para ekta third accused ke durishe.